0: ཁྱོམེ གང་ལི པེན་དེ་ ཛུབོ གང་ལི པེན་དེ་ ཉིན་ སེམཅན ཤེཅེ གང་ ཤེཅུམ
1: ཨོཅེལ
0: ཏོཅི སོ པ་ ལུགེ ཆར་གིན་ དེ དེང་ སོ ད ཟེ་གར་ ཤེ ཐོང་ལི ཚང་མ་ ཏོ ཝང་ཏོ ལ ཏ་ན་ ད དེང་ གན་ ཟུམ་ སུ ཛུབོས
1: ད ད་རི ད
0: ད ཉིག ནང་ ར ཝང་ཏོ ལ ཐོང་ ཁི་ ཏུ ཚ མ ཏ་མ་ ཟན ད དེང་ དུན་ མང་ ལ་གི་ དེ ཚར ལེ ཚར ཡ ད ལ་ཤ་ དེ མེན་ ག ལེ ཚར
1: ཨ ཏ་རི ཤ་ཚ
0: ཨ ཏ་རི ཤ་ཚ ཡིན
1: ད ཡི་རི ད གོ་ཟུ མེ ད
0: ན གོ་ཟུ ད མི ཏོ པེ ཅན ང་ གོ་ ད ཏོང་ གོ་ཟུ ཉེ ཁོ་ཟུ ད ད ཅིམ དེ མོ་ཟུ ནང་ ལ ད ད ད ཝང་ཏོ ཏ་ན་ ཏམ ཁེ ག ད ཚ གོ་ཟུ ར ད
1: ད རི
0: ཚ ན ཚ ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང
1: ཁང
0: ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང
1: ཁང ཁང
0: ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང
1: ཁང ཁང ཁང
0: ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང तो पेंडी और तो ने लाचा देने जो हो जमा ता तो सी सोते ने बिन चार ये या ता चार ये कलर तो या द मा या या ता करे मा जो सी सी
1: ता ता रे
0: तेरी के ना कुरान तो दो ना ता लो तो सामा तो ता ने बे दे ते नी जो ता नी ता नी के तो पे जो ना बे दे ने से ले गा लग ने ता दे लग ता ने सी चार ये ता रो ता नी के तो ते टेम ने ने ले गा सामा सर्वा जो ते मे ते ने जो के ने मेर के ते लेन दिन सो पे ते ते बाजन दे tibi kire mali ta tali yang kyan dem tu shi ta zi maang zong ka dee dee du ngen shi gilei dee li naan tara lip tu yang raman rao li xiong rizu jie dong go li xiong rao na xiong ta jiro yang gin zu yin na gin zu yog jiro dog shi sugi ta ngaan ra zi chuk gin nee chik ma na shi zin gong gong da chan me me ka parin da tun du shayao ma nga ma parin re yin ta ta nda nga ta shi yao ma ri yin na nga ru gil ni ba ta ka parin ki me rikin gen ru kya go jiro keli me si ti maang zong la tarung chi ti tali shi le ma ji na nge tā ōngi mā sāṅ sāṅ dā sāk tār ngā rū gā gī nā tār māṅ tsō lā tā kāṅ tsō gā nā kā kī gā tū lā tār sō rāṅ pō shī gā tū nā mō rā tū nā hiñ dāb jāb tē yī yā kā kā kī gā tū lā tā yīng tā hiō mā hiō sā gā kā lī lī sā kā tsō kā tsōng gī rā wā tā lā kā lī lī sā shī gā nī lōk chab tsāng chab tsāng tsāng sōm tē yī tō shī sā tū māṅ tsō lā tō shī tē tā māṅ tsō kī ōng gā tā kā rī chē shūng tō tsō gā jī rā gari chai tongshin mandati zik mangzog zik tsuk chila zik mangzog ga semhyub kher juga gangli zik kushak jakshi ka tsuk ta zog maray ma ta tokshi suk tanranga shi suk to liya tokshi liya doling ka
1: lasa shi tokshi chai ta tanda tongma nyamnya yi gita chik ngot zangam bi shuji laga nangmi chik ta gyabgyo da tanda kandayi na zik yang semre shing mi
0: dhok nangmi semre shing ma nangmi za kera ngaru gita zik kandu gana nangmi ngaru ki yokshi nro ta kesa shi nga nga kandze na yishi shi ta tokshi du ma tokshi yena yang zi ajin aji gan ra ma ra zi xie na nga ga nangwa tongma ta nga ga li ka lang kuk chen song na ta nangma yi li xie yi me saka shi ta tar xie ta ta tokshi su ka zi nangma la yang zi li ka ga ta rang ga li ka li del ki nangla nangmi ga zi ra ma ra zi ga ta tokshi ji zi ma zi zo ro rong ta tun ru ga gang li nangma la ta nga nangwa ra tong ta nga kong ki nro zi ga ku xie xie shang ta rik shang zi yiro
1: zi ta tanda tongma nyam de zu du ni tong dame jume du ro tanda pa to lo chub du zi shir
0: ra
1: chub du zi ta dōdō tōma nyamdō dōdō chik tā kō mizāng chik rāmdēn tā sōm yōr wā
0: o rē rē rē
1: dī nāngi tā tānda dōdō chik tā gyōshū sōg mār bē
0: o rē rē rē
1: dī tā tānda kāndē zī shā dē nā
0: bēn rā zī shā yā nā tōmbā gyōshū gyōshū ngī rō ā tā ngā tsō rē yā sī yā gdōng kē dī rē tērīng kār tāng tōmbā dī kām tāng nā dē tērīng kār tāng tā dōdō gā nā nī pā tā tērīng kār tāng nā dē chak dō rē tōmbā gyōshū tā jī
1: gyōshū dōdō gā gyōshū dī tā gab dōdō gā yāshū dī tā tānda
0: ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱི ཕྱད མ ཡོ རེ ཁྱ 마음 수업다 양리야 가비알 거득시
1: 아 베드 데서 지금 맞지
0: 어 데서 지금 맞지 맞지
1: 아
0: 다 처녀 뭐 너든 돌 옛날 통바 교교전 교세 교세 우리 다 옛날 다 들은 게 좀 나서지 앞디다 도시 때 미야미카 얼마 옛날 다 나서지 하던 게 다 상자 원자 버리 다 통바 이제 이제 그냥 나서 강가 맞지 앞 쳐는 지 다 돼야 쳐는 와 다 쳐로 받으려 가려 막 도담시 손
1: 넣어 봐
0: 어 다티 돼야 쳐는 지 되네 다 교근 나서 잡되네 다 단다 강사치 때 커먼드
1: 아
0: 야보다 강사치 때 커먼드
1: 레스
0: 고피아토 소간이다 롱어치 빈사 리로 다 뺀나 베드 트랜데미 베드 예사 야타 마이지메 라빈 츠라토니
1: 아
0: 만조 군자만 츠라세니노마 달로 쥐빌리 데르긴나노
1: 다 만조 쥐빈주 참드니 야보요
0: 아 참드 야보
1: 베드 노 들어봐 참드
0: 만조 참드니다 깨드랑마
1: 아
0: 근데 만조 다 공공인지리
1: 아
0: 나래기 되나나
1: 제데
0: 나래 만조 타고 만조 티스네 아지 작성 거 쓰이더라
1: 제데
0: 타네 거 진데로 타마 토로 제 Torhi Yang Shand, the legal and Gokin Sonson, Savat enemy, some matter Penahyar Sonson, Yan Rogan, and Rocket at the Legamans of Janjani, that the sea did in Nara Tapanjo Savat, Yamichi did on a long to go at the Tudor, that he got a need to let the Gokia and the Manion does it and in the Chandim as a Sidoxa Senyoma, Tonyama. Data Cocans and Gokia, Tata Toxic Gondry.
1: And the day, and she got telling you don't. Dulone de Nemdezurba.
0: A redilla.
1: The nature is a cadu that in Gumaran Cosidia.
0: That's it.
1: Gom Dunjadiba,
0: Gom Marisanian, Gom Dunjata. Ah, that's
1: it. To do Lamsa and Jimmy Miguel Gom Dunjacuere, I mean, that and there's two Lamsa.
0: Tal ma, Gori.
1: Ah,
0: Gori, Talum, Tapena, that you took an Gori.
1: Ah,
0: and that you took an that to patron, that you took Padera. Here you bab chain or the two don't you, Martin, that's it. हम नियमित चलेंगे अजीत चढ़ा देते
1: हैं
0: मार्च अजीत बाप चढ़ा देते हैं चुमरे
1: ये
0: ना लोरम जिंग चीयों दोनों तात पैना तानी जी नितोनी तांबांग बोला चश्म जाए यंशी में कि योशी मार बोनी हो
1: मा
0: लो लो तात चंचो चंचुंग दी तो चंचो चंचुंग दी
1: यापोंगीरों
0: तात गोश्मारे